아, 그 파리증 세부고 버르틀라마니 거 카날레네. 어번카 스테트 온뱅미 메카크데 기세사 북사 아속타나 스포나 바게 코일라 야사자게 탄고 아속타니 몽카 매니저 다이 에시스턴 매니저 아로와 북사 아속타 탄고 가이 너이라 조고 시사 아무나 바게 이름마리 인나낭나이 그레주얼 파스 하야카바 비에 비컴 BSC BBA BCA BE BTech Abahai Pass Klajak Nanang Nai Abane Bagai Omar Nanang Nai Nokha Bisi Niji Thamri Simi Nokha Bisi Thamsi Vani Bishingo Khadija Rokne Bagai Omar Kisi Sa Holer Mungtonga Nanai Sa Klajak Ha Abane Bagai Paitak Salmari Rezak Ha O September Talni Sal Niji Choko Salmari Ni Bishingo Awai keno corporate sector ni bekhaktei apprentice tai executive ni buksa asotana supuna bagai koilai yasa jagai tongo arowa buksa asotai tongo rasai joko rabriji joko abana bagai umorona nang nai nokhabisi chichane simi nokhabisi brisini bisingo tai abana bagai ringmari engna nang nai কচক মাধ্যমিক পাস হাইকবা গ্রাজুয়েট পাস খাইজাক হাইকবা বিএ বিকম বিএসসি বিবিএ বিসিএ বিই বিটেক এলএলবি আবরক পাস খাইজাক নানান নাই অবনে বাগৈ হাইকবা অ কইলাই রেনে বাগৈ পাইতাক সালমারি রাজাকা অ সেপ্টেম্বর তালিন সালথামচি সালমারিনে বিসিংগ अब बासियो इन हारजागै अ आजु थायरन सपंग जाखनाय आबोनि बागै इंटरव्यू नि सालमारि रग दाय जरा रग कलेदरनि बिसिंतै साजागान हने खखं गायसो साखलाय जाखा अब हायखनो सेंट्रल पुलिस नि बिखाखतै केसेस बुक्स आजु थाने सुपना बागै कयलाय यासा जागै दङो আসুকথানি মংখা এস আই আরো বুকস আসুথাই তঙ্গ গাই রাসাই চাররা সিনেজিসা আবনে বাগৈ রংমারি নাই বিএ বিকম বিএসসি বিবিএ আবাহাই পাস খাইজাক আবনে বাগৈ অমর নাই নখাবিসি নিজি নিসিমি নখা বেশি নিচে বা হায় খাবার নখা বেশি থামচি নিবি সিংহ খাটেজা রগনি বাকি অমর কিসে হলের মুং দঙ্গানা আপনার বাকি অনলাইন

0: बीएफ आसाम राइफल्स तै बीएसएफ नि कुचुक ब्रेम नि अफिसार अक टंबायखा केन्द्र नि रां कक चंग लाय नक साका तिनी ककति सालफानो हाक्टर गनाङै हाफांबाय गसिजाक जत बैंक रक फियोगजाक टंगना हाक्टर गनाङै ककसाप खलायजाक सालथामरमै बैंक बन्द साक्लायमाबाय आसायजाक जोंजालनो याकागना बागै अमतै याफ्रि रमजाखा नाबार्डनि त्रिपुरा आमचाय केन्द्रनि जेनेरेल मेनेजार तै बारजामानजाक दागिफां तनुश्री भट्टाचार्यमिया साब्रमनि इन्दिरा नगर फेनी एग्रि प्रड्युसर कम्पानी लिमिटेडनि जुदा जुदा सामुक टांगजोगि टंबारकनो नाइमा उल खासरांजाखा बो फेनी एग्रि प्रड्युसर कम्पानी लिमिटेडनो साब्रम आमचाय संदु खामख्राइबोरों रांग्रबामनि सामुबोतांनो नायकलनानि बारजारनानि कग्रखा बेरायनायमा जराव हास्ता हाफांनि हुकबाथाय आ हामख्राइनायखौनो दागिफां संतै फेनी एग्रि प्रड्युसर कम्पानी लिमिटेडनि तांख्रा आदौरक लगिबो टंबायो তিনি হায়ং বেড়াইখিরি সাল রাষ্ট্রসংঘনি নাইকল মুংবাই চিচুকুরা চার্চি বিশিনি সিমি হায়ং বেড়াইখিরি সাল পালাইজাগি ফেমানি বেড়াইখিরি থাইনও খাতুরানি বাগৈ ন অ সাল পালাইমুংনি কতর নাহারমুং ত্রিপুরা হাফাংব হাস্তেও বেড়াইখিরি সোনামুং হামক্রায়ও আলাইদা ফান বক্সিনি দং এনএসআরসিসিও আগরতলা প্রেস ক্লাবনি চেতনবাই মিয়া ককটুমা থুমদারুনি বিশিং ব্যাডমিন্টন বাতাইমুং সংসাজাখা বাতাইমুংনি চলা বেদেগ শুভঙ্কর দাস তাই বরী বেদেগ সরূপা নাহা চ্যাম্পিয়ন অংখা নবটিবনি ককটুমা তিনি দীপরজরানি নবটিবনি ককটুমাও সাকলাইজাখা নখা চুমুই কবলজাক টঙানো ফেরাঙ্কগি ওয়াতি ওয়াইমানো আগরতলাও তিনি আইচুকনি তুমারি খামাবো নৈশিদক দশমিক নৈ ডিগ্রি সেলসিয়াস সালনি তুমারি সাকাও থামসিবা ডিগ্রি সেলসিয়াসনি গানাগিনি টঙইমানো ককটুমা পরিমং তাবুনি বাকি অরণ্য পাইখা ওলে ককটুমা আবাইঙ্গানো তিনি হরনি দামসনি ছতি ব্রেসি বাবো
1: আকাশবাণী আগরতলা শুরু হচ্ছে অভিজ্ঞাপন।

0: फिथाइ श्री गणेश बाय गदालजा श्री सिटीनि सोरांना बागै बोरैसि बिसि लाइरेखा ब भारतआइ नेपालनो खबै एसियानि गोबां मा हाक्टरगो बेरायखा महाराष्ट्र बाय बिनि आलायदा गदालजाक दङ अस्त्र विनायकनि श्री सिटीनि ककनो सायमामनि याकल' गोबां मा जरा ब आरो फायखा बिनि साइतुमा बाहायनो थाइलेण्ड अस्त्र विनायकनि लक' खाफुमुं मानै फायखा 2002 बिसुआ ब उत्तर थाइलेण्डनि चियां मायो गणेश हिमेल म्यूजियम संसाखा ताबुक आरो चि साइनि गोबां मताय गणेशनि मूर्ति दङ जे लुकुरक भारत फायै मान्या बरकनि बागै म्यूजियम अस्त्र विनायक मूर्तिबो तनजाखा आरो ककटिसाल ब्रुमन फुं दामचि जराव गणेशनु मताय बारुकजागो मताय गणेश बाय गदालजाक नांकुकमानि जरावबो रायदा तै मताय रजागो अब फुनुगो बाहायखे भारतनि पुइतु रबायताय श्री सिटीनि हुकुमु गुबुन हाक्थरबो लक' खाफुरमुं मानितं आं दियायो गणपति बापानि रुवाय जत जराव जतनि साग फिनजागै तंथुन किसिंसं मन की बातनि जत एपिसोडन एपिसोडनि यागल आं नरकनि जुदा जुदा ककलाबन तै नरकनि ककटुन मानो नर अबहायखेन खा बासाजांनाय ककटुमारकनो रहरै तंदि जेफ्रु नरक नरकनि गाना गिनि ओङै तंमानि अमहाय चायतुमुंन बलायानो आफरो बरकनि खा तैब थांसैफायानो हाक्टरनि जुदा जुदा थायो तंनाय लुकरबो मन की बातनि बिसिंतै बरकनि ककनो सायमानै खा बासावानो नरकनि सुबासु बाय आसामुं तैब सोखाङै थाङानो बोसखांनि तेरग नुखुंनि बरक ताय किसिंसं बाय हहम ददमखेन तेर फालायदि आं तेवैसा नरक जतन आनी खाबाय हामबाय याफारो बेलाय बेलाय हामबाय खुलुमका
1: এতক্ষণ শুনলেন মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মন কি বাত অনুষ্ঠানের বাংলা ও ককবরক রূপান্তর। এই অনুষ্ঠান পুনঃপ্রচারিত হবে আজ রাত 8টায়। অনুষ্ঠানটি একযোগে প্রচারিত হল আকাশবাণী আগরতলা, আকাশবাণী কৈলাসহর, আকাশবাণী বিলোনিয়া, FM উজ্জয়ন্ত এবং রাজ্যের সবকটি রিলে কেন্দ্র থেকে। আকাশবাণী আগরতলা, এখন শুরু হচ্ছে ককবরক অনুষ্ঠান।
2: আকাশবাণী আগরতলা খানাই টংনের কক বরক পান্দা আশুক জরা বরম গনাং মন্ত্রী বকরক নরেন্দ্র মোদীজি নি মন কি বাত পান্দা আবাই খলাই জাখা আকাশবাণী আগরতলা, আকাশবাণী কৈলাসহর, আকাশবাণী বিলুনিয়া তে FM অজয়ন্তী তে জুদা জুদা আবাই খং বখাকতে কক বরক তে বাংলা আবাই খলাই জাখা তে হাইনহাই হরনি দামচা তামানি জরাব আবাই খলাই ফিজাকনাই তাবো খনার জাগান খানিমারি পান্ডাব কণ্ঠতি জমাতিয়ানি খরাং রেসাবম তাই কম থেঙ্গানো উষা দেব বর্মা
3: হাইখে শাল কাশাও হর অঙ্গ ফিয়া কাশা কাশা শালিংব মুলে দাল বিদাল খেন ফেরু কিতিঙ্গি জরা কিফিলি ফায়ু ককতি শালনি দীপর জরাব খানিমারি নি কক্ন বাঞ্ছু খে দঙ্গি মায়ান অঙ্গ ফাইদি তিনি বহাইন হাই রেসাবমুনি বেসব তামো ককথাইন সারলাঙ্কা জং নাইলাইয়ান ও আনি খাসুক আসুক দিন নাইথকলা তানকে কেপগুই থাংতথক শুভকে কবনই থাংতথক মকল তনকে গমাই থাংতথক মুফিলি কাসা নাই মালামা খাজা খাদু আনি